0: 开一开开的，他发大力哦，让我卡里卡配的我给卡里哦，把他卖力高嘞，开的我力哦，把他卖力高嘞，开的我力哦，把他卖力高嘞，开的我力哦。নমস্কার, মই আৱালা অধিকাৰী, তাৰপৰা আৰু আহিলে উঠোঁতে উলিন্দা ৰেডিঅ' সফলতা,
1: ৰেডিঅ' সফলতা 103.4 মেগাহাৰ্টজ
2: শুনা মন লাইভ।